0: এনেকুৱা কৰোঁ এটা এটা তাইমা তাহাঁত সকলো কোৱা নিউ পাত্ৰ মোৰ এটা আৰু ইচ্ছা হয় মামা কেচিয়া ৰৈলোঁ ইলা খাচিকি আহা ৰৈলোঁ আৰু লতা উঠি মোৰ এটা টেকেনি আহা ৰৈলোঁ তা ভাঙা অত টুকটো কাটি চিমাইও তেলটো বিঙা ৰবি মতে ৰৈ মাতি কেনে আনি
1: Tasama CBC kunni rakuni pilegiu qatalos jona kale apa sok dilune kaduna mita ko jaru waktu mini tipi alo ari lugone ilune ilak mana no ko besetin nama si gujo bale dang me jugut nakumbi pale tu inala rebunga nada tu api qoyuni Amal teko tu sasa kata kau jauh kala kata kau ilu teko kala kata titi silu tu nak kau make dia kasi kala kata ngotas nak kau make. And that is all the time we have for Nippywood Show for today. Not Nippywood, sorry, Kudlet Show. Thank you to all those who tuned in with us, and of course to those who contributed for our show. Ilak, uno ilau ilau tiga ni agak tiga tu sakai nallabot ilang waktu ala ema tu satu inna orang ni tak alat patung tu sakai nallabot.
2: Minam.